0: চিৰকেব্ৰ মিনিট্ৰী ফৰ পেন গুৱাহাটী ষ্টেচন পেন পৱাৰ আঞ্চলিক বাতৰি নাংলিতুম আৰ্জুল ইকজি পৰফাই চিৰকেব্ৰ মিনিট্ৰী ফৰ পেন হিন্দী লামাৰজান আলুন আৰ্জুলংজি পৰফাই চিৰকেব্ৰ মিনিট প্লিকেব্ৰা ফৰ পেন থানপাৰে আজাই মেঘালং পেন নাংলিতুম নামথি আৰ্জুল ইকজি পৰফাই চিৰকেব্ৰা মিনিট প্লিকে মিনিট ফকেব্ৰা ফ আপৰ পেন ইংলিছ আলুন আৰ্জুল ইকজি পৰফাই কেব্ৰা মিনিট্ৰী ফ পৰ পেন তিৰিমাকাই থংনক বিয়া কাই লামু আৰ্জুল ইকজি পৰফাই কেব্ৰা মিনিট থং কেবা পৰ পেন কাৰ্বি লুনবান আৰ্জুল ইকজি পৰফাই ক্ৰেচিয়া পৰ পেন নিং আৰলোৱা লামথে আজাই মেঘালং পেন লামথে আৰ্জুল ইকজি পৰফাই ক্ৰেচিৰা মিনিট থং কেবা পৰ পেন মুম্বাই ষ্টেচন পেন বিবিধ ভাৰতী নাংলিতুম আৰ্জুল ইকজি পৰফাই হিনি এপৰ পেন নাংলিতুম দেলহি ষ্টেচন পেন মিড ডে নিউজ ইংলিছ আলাম পেন আৰ্জুল ইকজি পৰফাই হিনিৰা মিনিট্ৰী ফ পৰ পেন দেলহি ষ্টেচন পেন পৱাৰ দোপাহেৰ সমাচাৰ হিন্দী আলাম পেন আৰ্জুল ইকজি পৰফাই হিনিৰা মিনিট থং কেবা পৰ পেন মুম্বাই ষ্টেচন পেন বিবিধ ভাৰতী আৰ্জুল ইকজি পৰফাই কেথামৰা মিনিট ফ্লি কেবৰা ফ পৰ পেন গুৱাহাটী ষ্টেচন পেন কাৰ্বিয়াং ডেঙালং পেন কাৰ্বি আলাম পেন বিৰতা বচিতাক আৰ্জুল ইকজি পৰফাই প্লিৰা মিনিট থং কেবা পৰ পেন ডিমাচা লিৰমিয়ালুন আৰ্জুল ইকজি পৰফাই প্লিৰা মিনিট ফ্লি কেবৰা ফ পৰ পেন বড়ো লিৰমিয়ালুন আৰ্জুল ইকজি পৰফাই ফ আপৰ পেন রং রুবা যায় মেঘ আংডেঙালং পেন লামথে আর্জুল ইকজি পরফাই ফরা মিনিট থং কেবা পর পেন পিনিয়া সার লামথে আর্জুল ইকজি পরফাই ফরা মিনিট থং কেবরা ইসিয়া পর পেন কার্বি লুনবারিম আর্জুল ইকজি পরফাই ফরা মিনিট ফ কেবা পর পেন লামজির আর্জুল ইকজি পরফাই ট্রকা পর পেন হিন্দি ঘায়ালালুন নাংলিতুম আর্জুল ইকজি পরফাই ট্রকরা মিনিট খ্রে ফ পর পেন চিহুচিপুত আর্জুল ইকজি পৰফাই ট্ৰকৰা মিনিট প্লিকেব্ৰা ফ পৰ পেন গুৱাহাটী ষ্টেচন পেন সন্ধিয়াৰ আঞ্চলিক বাতৰি আছামিজ আলাম পেন বিৰতা বাজিতাক আৰ্জুল ইকজি পৰফাই ট্ৰকচি এপৰ পেন আছামিজ লামাৰজান কালিয়ালুঞ্জিৰ আৰ্জুল ইকজি পৰফাই ট্ৰকচিৰ মিনিট খ্ৰী ফ পৰ পেন কাৰ্বি ডেটলংৰি চিংহনালুঞ্জিৰ আৰ্জুল ইকজি পৰফাই নেৰকেব্ৰা মিনিট থং কেবা পৰ পেন কাৰ্বি লিৰমিয়ালুন আৰ্জুল ইকজি পৰফাই চিৰকেব পেন গুৱাহাটী ষ্টেচন পেন পৱাৰ আঞ্চলিক বাতৰি আছামিজ আলাম পেন বিৰতা বাজিতাক আৰ্জুল ইকজি পৰফাই চিৰকেব্ৰা মিনিট খ্ৰী ফ পৰ পেন থানপাৰে আজাই মেঘালং পেন লামথে আৰ্জুল ইকজি পৰফাই চিৰকেব্ৰা মিনিট ফৰা মিনিট ফকেব্ৰা
1: ফ ইজ আকাশবাণী দ্য নিউজ ৰেড বাই তানভি খুৰানা Prime Minister Narendra Modi has said India's progress draws strength from its rich cultural heritage, scientific achievements and modern infrastructure. The Prime Minister was speaking after inaugurating and laying foundation stones of development projects worth over 13,000 crore rupees across Tamil Nadu at an event held at IIT Madras yesterday. The projects span road and rail transport, port infrastructure, petroleum and scientific research. Earlier in the day, Mr. Modi inaugurated the Ponthamalli Vaddapalani stretch of Phase 2 of the Chennai Metro Rail project built at a cost of around 4,900 crore rupees. Mr. Modi also attended Golden Jubilee celebrations of Jai Gopal Garodia Hindu Vidyalaya in Chennai. Addressing the students, the Prime Minister highlighted India's manufacturing growth and said the sector's expansion had created direct and indirect employment opportunities for the young people.
2: Aaj component se technology aur finished products ka har rajya mein kendra sarkar product chain ko majboot kar rahi hai aur inhi koshishon ka parinam hai aaj hum duniya ke second largest mobile manufacturer hai 2014 se ab tak hamare electronics export 11 times bade hain hamare defense export 50 times bade hain और हमारे इंजीनियरिंग एक्सपोर्ट ने भी नया रिकॉर्ड बनाया है

চিৰকেপা পৰপেন গুৱাহাটী ষ্টেচন পেন পৱাৰ আঞ্চলিক বাতৰি নাংলিতুম আসামিস আলাম পেন বিৰতা পাচিতাক আৰ্জুলং ইগজি লাকে আকাশবাণী ডিফু।

0: এয়া আকাশবাণী গুৱাহাটী পৌৰাঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল 2030 চনলৈ অসমৰ চৰকাৰী প্ৰশাসনিক ব্যৱস্থা যুৱ প্ৰজন্মই পৰিচালনা কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। নৱৰাত্ৰিৰ দ্বিতীয় দিনা আজি দেৱী দুৰ্গাক ব্ৰহ্মচাৰিণীৰ ৰূপত পূজা অৰ্চনা। চেট জি পি টিৰ জৰিয়তে অসমীয়া ভাষা শুদ্ধকৈ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত অসম কলেজ শিক্ষক সন্থাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মন্ত্ৰী কৌশিক ৰায়ৰ আজি গোলাঘাট আৰু নগাঁও জিলাত কেইবাটাও বিভাগীয় কাৰ্যসূচীত অংশগ্ৰহণ। আৰু T20 ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৱেষ্ট ইণ্ডিজক ভাৰতৰ 14 ৰাণত পৰাস্ত। ৰাজ্যৰ চৰকাৰী প্ৰশাসন ব্যৱস্থাত সম্প্ৰতি 40% যুৱ প্ৰজন্মৰ প্ৰতিনিধি আছে আৰু 2030 চনলৈ অসমৰ চৰকাৰী প্ৰশাসনিক ব্যৱস্থা যুৱ প্ৰজন্মই পৰিচালনা কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। পৰৱৰ্তী সময়ত প্ৰশাসন ব্যৱস্থাত যুৱ প্ৰজন্মক 90% অন্তৰ্ভুক্ত কৰোৱাৰ বাবে পদক্ষেপ লোৱা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। কালি চৰকাৰৰ বিভিন্ন বিভাগত 439 গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ প্ৰদান কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে কয়। তেওঁ কয় যে সম্পূৰ্ণ স্বচ্ছ আৰু মেধাভিত্তিক বাছনি প্ৰক্ৰিয়াৰে প্ৰাৰ্থীসকলক নিযুক্তি দিয়া হৈছে। সম্প্ৰতি ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাত উদ্যমী কৰ্মবাহিনীৰ সৃষ্টি হৈছে বুলিও তেওঁ মন্তব্য কৰে।
1: মেক্সিমাম যুৱক যুৱতী ফ্ৰেছ কলেজৰ পৰা ওলাই অহা কেণ্ডিডেট, সেইকাৰণে এভাৰেজ এজ অফ এমপ্লয়িজ আমাৰ 30ৰ তললৈকেও যাবলৈ আৰম্ভ কৰিছে। অহা কাৰ্যকালত আমি যদি আৰু 1,80,000, 2,00,000, 2,00,000, 10,000ও আমি চাকৰি দিব পাৰোঁ, তেতিয়াহ'লে চৰকাৰী কৰ্মচাৰীৰ অলমষ্ট 90% চৰকাৰী কৰ্মচাৰী 40 বছৰৰ আশে পাশে থাকিব। আমি চৰকাৰী কাৰ্যালয়সমূহত এটা ইয়ং আৰু খুব এনাৰ্জেটিক এটা আমি ৱৰ্ক ফৰ্চ আমি দেখা পাম।
0: মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি নিজৰ ভাষণত ৰাজ্য চৰকাৰে নিযুক্তিৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত আলোকপাত কৰে। তেওঁ নিযুক্তিপ্ৰাপ্তসকলক সময়ৰ সৈতে খাপ খোৱাকৈ নিজৰ জ্ঞান আৰু দক্ষতাক প্ৰাসংগিক কৰি ৰাখিবলৈ আহ্বান জনায়। তেওঁ কয় যে 2001 চনৰ পূৰ্বে ৰাজ্যত অভিযান্ত্ৰিক আৰু অন্যান্য বৃত্তিমুখী তথা কাৰিকৰী পদসমূহত নিযুক্তি স্থবিৰ হৈ পৰিছিল। সম্প্ৰতি অভিযান্ত্ৰিক আৰু পলিটেকনিক মহাবিদ্যালয়সমূহত ভালেসংখ্যক অধ্যাপক অধ্যাপিকাক নিযুক্তি দিয়াৰ লগতে অন্যান্য বিভাগতো নিযুক্তি দিয়া হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে বিগত 5 বছৰত চৰকাৰী বিভাগসমূহত 1,65,000 নিযুক্তি দিয়া হৈছে। চৰকাৰে 2,00,000 নিযুক্তি অতিক্ৰম কৰাৰ দিশে অগ্ৰসৰ হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। দেৱী দুৰ্গাক আৰাধনাৰ বাবে ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰাৰে নৱৰাত্ৰি পূজা আৰম্ভ হৈছে। আজি নৱৰাত্ৰিৰ দ্বিতীয় দিনা দেৱীক ব্ৰহ্মচাৰিণীৰ ৰূপত পূজা কৰা হ'ব। সংযম, তপস্যা আৰু জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী ব্ৰহ্মচাৰিণীৰ পূজা ৰাজ্যৰ বিভিন্ন প্ৰাচীন দৌল দেৱালয়সমূহত যথাবিহিত ৰীতি নীতিৰে

0: উৎপন্ন কৰা হ'ব। কালি নৱৰাত্ৰিৰ প্ৰথম দিনটোত দেৱীক শৈলপুত্ৰীৰ ৰূপত আৰাধনা কৰা হয়। কাইলৈ দেৱীক চন্দ্ৰঘণ্টাৰ ৰূপত পূজা কৰা হ'ব। ইয়াৰ পাছত কুষ্মাণ্ডা স্কন্দমাতা কাত্যায়নী ৰূপত শক্তিৰূপিণী মা দুৰ্গাৰ পূজা কৰা হ'ব। আনহাতে শুকুৰবাৰে ষষ্ঠীৰ সন্ধিয়া দেৱীক বেদীত প্ৰতিষ্ঠা কৰা হ'ব। সপ্তমীত কালৰাত্ৰি, মহাষ্টমীত মহাগৌৰী আৰু মহানৱমীত সিদ্ধিদাত্ৰীৰ ৰূপত দেৱী দুৰ্গা পূজা কৰাৰ পাছত দশমীত দেৱীক বিসৰ্জন দিয়া হ'ব। ধৰ্মীয় বিশ্বাস অনুসৰি এইবাৰ দেৱীয়ে কুৱাত আগমন কৰিছে আৰু নৌকাৰে গমন কৰিব। নৱৰাত্ৰি আৰম্ভ হোৱাৰ লগে লগে কালিৰে পৰা ৰাজ্যৰ কোনো কোনো স্থানত দুৰ্গা পূজাৰ ধৰ্মীয় পৰম্পৰাসমূহ পালন কৰা হৈছে। শক্তিবিধ কামাখ্যা ধামৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰাচীন দেৱালয়সমূহত কালিৰে পৰা ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰা অটুট ৰাখি নৱৰাত্ৰিৰ পূজা কৰা হৈছে। নলবাৰী জিলাৰ বেলসৰত স্থাপিত ইতিহাস প্ৰসিদ্ধ বিল্লেশ্বৰ দেৱালয়ত কালিৰে পৰা 11 দিনীয়াকৈ দুৰ্গা পূজা অনুষ্ঠিত হৈছে। আধ্যামিক, সাংস্কৃতিক, শৈক্ষিক আৰু বৌদ্ধিক কাৰ্যসূচীৰ মাজেৰে ৰজাদিনীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি এই দেৱালয়ত নৱৰাত্ৰি পূজা অনুষ্ঠিত হৈ আহিছে। শুকুৰবাৰে বেলবৰণৰ পাছত ইতিহাস বিজড়িত দেৱালয়খনত জাক জমকতা অবিহনে ধৰ্মীয় ৰীতি নীতি পালন কৰি শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত হ'ব। ধুবুৰী জিলাৰ গৌৰীপুৰৰ ৰাজপৰিয়ালতো পৰম্পৰাগতভাৱে কালিৰে পৰা নৱৰাত্ৰি পূজা আৰম্ভ হৈছে। ইপিনে দুৰ্গা পূজালৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি পূজাৰ পূৰ্ণ প্ৰস্তুতি চলিছে। দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ বাবে ঠায়ে ঠায়ে মণ্ডপ নিৰ্মাণ আৰম্ভ হৈছে। গুৱাহাটী মহানগৰীৰ কেইবা শতাধিক পূজা মণ্ডপত শাৰদীয় দুৰ্গা পূজাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। মহানগৰীৰ পাণ্ডু, বিষ্ণুপুৰ, বেলতলা, লতাশিল, গণেশগুৰি, কালিবাৰীকে ধৰি বিভিন্ন স্থানত আটক ধুনীয়াকৈ পূজা মণ্ডপসমূহ সজাই থকা হৈছে। শাৰদীয় দুৰ্গা পূজাৰ সময়ত শান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে প্ৰতিখন জিলাতে আৰক্ষী প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। যান বাহন আৰক্ষীয়েও পূজাৰ সময়ছোৱাত কেতবোৰ পথত যান বাহন চলাচলৰ ক্ষেত্ৰত নীতি নিৰ্দেশনা জাৰি কৰিছে। যোৰহাট যান বাহন আৰক্ষীয়ে নগৰখনৰ বিভিন্ন অঞ্চলত পূজাৰ সময়ত শৃংখলা বৰ্তাই ৰখাৰ বাবে যান বাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নীতি নিয়ম পালন কৰিবলৈ জনসাধাৰণক আহান জনাইছে। এই সন্দৰ্ভত যান বাহন আৰক্ষীৰ এগৰাকী বিষয়াই এইদৰে কয়।
1: খুব মানে যুৱচামৰ মাজত এটা প্ৰৱণতা বৃদ্ধি পাইছে, 3-4টাকৈ উঠা, কলেজৰ ষ্টুডেণ্ট হওক, খুব ৰেছ এণ্ড নেগলিজেণ্ট ড্ৰাইভিং কৰা। সেইটো কাৰণে তেওঁলোকৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আমি তেওঁলোকে যাতে হেলমেট পিন্ধে, ড্ৰাইভিং লাইচেঞ্চ, যিখিনি এজন ড্ৰাইভাৰে এখন গাড়ী চলাওঁতে যিখিনি নিয়ম মানি চলিব লাগে সেইখিনি যাতে মানি চলে, 3-4টা যাতে নুঠে, ৰেকলেছলি যাতে তেওঁলোকে নচলায়। আৰু সেইটো কাৰণে কি হয়, যিখিনি বাকী পেডেষ্ট্ৰিয়ান আছে, বয়োজ্যেষ্ঠ মানুহ, সৰু সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকৰ ৰাস্তা পাৰ হোৱাত বা ৰাস্তাৰে সুকলমে গৈ থকাত মানে অসুবিধাৰ সৃষ্টি হয়। তো সেই তেওঁলোকক নাকি লগাবৰ কাৰণে আমিতো কঠোৰ হ'বই লাগিব। তো সেইটো কাৰণে বিভিন্ন সময়ত আমি হৈ আহিছোঁ, উৎসৱৰ বতৰতো আমি আৰু অধিক কঠোৰ হ'ম, আমি বাৰম্বাৰ তেওঁলোকক অনুৰোধ জনাইছোঁ। তাৰপিছতো যিসকলে নামানে, যিসকলে বাধ্য নহয়, তো সেইখিনিকতো আমি আইনমতে যিখিনি প্ৰৱধান আছে সেইখিনিতো আমি কৰিবই লাগিব। সেইটো চলি আছে আৰু কণ্টিনিউ চলি থাকিব।
0: অসম কলেজ শিক্ষক সন্থাই চেটজিপিটিৰ জৰিয়তে অসমীয়া ভাষা শুদ্ধকৈ প্ৰয়োগ কৰাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অহা 2-3 মাহৰ ভিতৰত এই কাম কৰা হ'ব বুলি কলেজ শিক্ষক সন্থাই কালি এখন সংবাদমেলযোগে প্ৰকাশ কৰে। এই পদক্ষেপে ভাষাটোৰ উত্তৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলিও সন্থাটোৰ বিষয়ববীয়াই আশা প্ৰকাশ কৰে।
2: চেটজিপিটি এআইৰ গুৰুত্ব দিনে দিনে বাঢ়ি আহিছে, কিন্তু চেটজিপিটিত অসমীয়া ভাষাৰ সমৃদ্ধিশালী ৰূপত, শুদ্ধ ৰূপত শব্দ বিচাৰি পাবলৈ এতিয়াও কঠিন হৈ আছে। গতিকে আমি অসম কলেজ শিক্ষক সংস্থাই এটা টীম ইতিমধ্যে আমি তৈয়াৰ কৰিছোঁ, যিটো টীমত আমাৰ বিভিন্ন কলেজৰ কেইবাজনো উদ্যোগী আৰু উদীয়মান কলেজ শিক্ষক আছে। তেওঁলোকৰ নেতৃত্বত, তেওঁলোকৰ ইনিচিয়েটিভত ইতিমধ্যে চেটজিপিটিত অসমীয়া ভাষাৰ সমৃদ্ধিশালী আৰু শুদ্ধ ৰূপত এক শব্দকোষ প্ৰস্তুত হ'বলৈ গৈ আছে। আৰু আমি আশা কৰিছোঁ যে 2-3 মাহৰ ভিতৰতে আমি চেটজিপিটিত অসমীয়া ভাষাৰ শুদ্ধ ৰূপত এক সমৃদ্ধিশালী শব্দকোষ অসমবাসীৰ উপলব্ধ হোৱা আমি দিব পাৰিম।
0: খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি গোলাঘাট আৰু নগাঁও জিলাত কেইবাটাও বিভাগীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মন্ত্ৰীগৰাকীয়ে গোলাঘাট জিলাত বৰষুণৰ পানী সংৰক্ষণ প্ৰকল্প, তেতেলী তলত থকা ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন কৰি কাম কাজৰ বুজ ল'ব। তেওঁ লগতে সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভাগীয় পৰ্যালোচনা বৈঠকত অংশ ল'ব। মন্ত্ৰীগৰাকীয়ে নগাঁও জিলাৰ কুৰিটোল ধান ক্ৰয় কেন্দ্ৰ, ভূপেন হাজৰিকা কলাতীৰ্থ আৰু আমোলাপট্টিৰ পানী যোগান প্ৰকল্পকে ধৰি কেইবাটাও প্ৰকল্প পৰ্যালোচনা কৰিব। শ্ৰীৰায়ে কালি লখিমপুৰ জিলাত বিভাগীয় পৰ্যালোচনামূলক বৈঠকত অংশ লৈ জিলাখনত ৰূপায়িত বিভিন্ন আঁচনি আৰু উন্নয়নমূলক প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ চুতীয়াকাৰীৰ অমৃত আঁচনিৰ অধীনত নিৰ্মাণ হৈ থকা জলযোগান প্ৰকল্প পৰিদৰ্শন কৰি বিভাগীয় বিষয়াসকলক শীঘ্ৰে কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ

0: সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। আজি আমাৰ এই শৃংখলাত ভাৰতীয় মহাকাশ খণ্ডৰ সংস্কাৰ 2020 সন্দৰ্ভত আলোকপাত কৰা হৈছে।
1: কেন্দ্ৰীয় মন্ত্ৰীসভাই 2020 চনত অনুমোদন জনোৱা ভাৰতৰ মহাকাশ খণ্ডৰ সংস্কাৰে এই খণ্ডটোৰ কাৰ্যসূচীসমূহ ৰাজ্যিক নেতৃত্বাধীন একচেটীয়া আধিপত্যৰ পৰা মুক্ত উদ্ভাৱনচালিত পৰিৱেশতন্ত্ৰলৈ পৰিৱৰ্তন সাধন কৰিছে। এই সংস্কাৰে ব্যক্তিগত উদ্যোগ, ষ্টাৰ্টআপ আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰি এনে পৰিৱৰ্তন সম্ভৱ কৰি তুলিছে। ইয়াৰ অংশ হিচাপে মহাকাশ বিভাগৰ অধীনত ইনস্পেচ অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল স্পেচ প্ৰমোশ্যন এণ্ড অথৰাইজেশ্যন চেণ্টাৰ স্থাপন কৰা হৈছে। ইয়াৰ লগতে উন্নত গৱেষণা আৰু বিকাশ, মহাকাশৰ গভীৰ অনুসন্ধান, কৌশলগত সামৰ্থ আৰু মানৱ মহাকাশ যাত্ৰা আদি বিভিন্ন গুৰুত্বপূৰ্ণ দিশত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোই প্ৰাথমিক গুৰুত্ব বৃদ্ধি কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপৰ জৰিয়তে ৰকেট নিৰ্মাণ আৰু উৎক্ষেপণ, উপগ্ৰহ নিৰ্মাণ আৰু মহাকাশভিত্তিক এপ আদি বিকশাই তোলাৰ বাবে ব্যক্তিগত কোম্পানীসমূহক প্ৰয়োজনীয় অনুমতি প্ৰদান কৰা হৈছে। এই সকলোবোৰৰ জৰিয়তে দেশৰ মহাকাশ খণ্ডত আমূল পৰিৱৰ্তন পৰিলক্ষিত হৈছে।
0: ৰাজ্যত খেল মহাৰণৰ তৃতীয়টো সংস্কৰণ অহা 7 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি কয় যে ক্ৰীড়াৰ প্ৰতি নৱপ্ৰজন্মৰ উৎসাহ, প্ৰতিভা আৰু উদ্যমক নতুন মঞ্চ প্ৰদানৰ বাবে এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। গাঁৱৰ খেলপথাৰৰ পৰা ৰাজ্যিক পৰ্যায়লৈ প্ৰতিভা সন্ধান, প্ৰতিভা বিকাশ আৰু ক্ৰীড়াৰ জৰিয়তে যুৱ সমাজক শক্তিশালী কৰাৰ বাবে এইবাৰ অধিক ব্যাপক আৰু ৰোমাঞ্চকৰ ৰূপত এই ক্ৰীড়াৰ আয়োজন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। উল্লেখযোগ্য যে 1 নৱেম্বৰত খেল মহাৰণ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ'ব। এইবাৰৰ তৃতীয় সংস্কৰণত 8বিধ ক্ৰীড়া প্ৰতিযোগিতা অন্তৰ্ভুক্ত কৰা হৈছে। এথলেটিক্স, যোগাসন, দবা, বক্সিং, একোৱাথলন, ফুটবল, ভলীবল আৰু সাঁতোৰ এইকেইটা শিতানত খেল অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ ক্ৰীড়া সংস্কৃতি উন্নত কৰাৰ বাবে খেলৰ আন্তঃগাঁথনিৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। ৰাজ্যজুৰি 3000 খেলপথাৰ নিৰ্মাণ আৰু ব্যৱহাৰৰ উপযোগী কৰি তোলা হৈছে বুলি তেওঁ কয়। তদুপৰি 29000 দবা বোৰ্ড বিতৰণ কৰাৰ লগতে ভৱিষ্যতৰ ক্ৰীড়াবিদসকলৰ বাবে 1,40,000 সম্ভাৱনাময় খেলুৱৈৰ এটা বৃহৎ তথ্য ভাণ্ডাৰ প্ৰস্তুত কৰা হৈছে বুলিও তেওঁ কয়। টি20 ক্ৰিকেট প্ৰতিযোগিতাত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত যোৱা নিশা ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয়খন খেলত ভাৰতে ৱেষ্ট ইণ্ডিজক 14 ৰাণত পৰাস্ত কৰে। ৱেষ্ট ইণ্ডিজে 224 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 209 ৰানহে কৰিবলৈ সমৰ্থ হয়। দলটোৰ চিমৰন হেটমেৰে সৰ্বাধিক 43 আৰু কামিল পুৰাণে 42 ৰাণ কৰে। ভাৰতৰ অৰ্জদীপ সিঙে 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 2টা উইকেট হেৰুৱাই 223 ৰাণ কৰে। অভিষেক শৰ্মাই 30টা বলত 69 ৰাণ কৰি সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়। ৱেষ্ট ইণ্ডিজৰ হৈ ৰুষ্টন চেজ, সমৰ জোছেফ আৰু সমৰ স্প্ৰিঞ্জাৰে 2টাকৈ উইকেট লাভ কৰে। অৰ্জদীপ সিঙক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। পাঁচখনীয়া শৃংখলাটোত ভাৰত সম্প্ৰতি 2-1 ব্যৱধানত আগবাঢ়ি আছে। প্ৰতিযোগিতাৰ চতুৰ্থখন খেল পৰহিলৈ হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি চকু ফুৰাওক।
1: মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী, মণিপুৰত পুনৰ ভাতৃঘাটী সংঘৰ্ষ, NACNৰ শিবিৰত বৃহৎ ড্ৰোন আক্ৰমণ আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান পাইছে। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত নতুন দিল্লীৰ লগতে বিভিন্ন স্থানত ছাত্ৰ সংগঠন, ৰাজনৈতিক দলসমূহে চলাই থকা প্ৰতিবাদী কাৰ্যসূচীৰ বাতৰি অসমীয়া প্ৰতিদিন, দৈনিক জনমভূমি, দ্য চেণ্টিনেল আদিৰ লগতে প্ৰায় আটাইকেইখন কাকতৰ প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ পাইছে। মণিপুৰৰ কুকি আৰু নাগা জনগোষ্ঠীৰ মাজত নতুনকৈ আৰম্ভ হোৱা হিংসাত্মক সংঘৰ্ষত 9 লোকৰ মৃত্যু হোৱাৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতখনে মণিপুৰ ষ্টীল টেন্স ডেথ টোল ৰাইজেছ টু 9 শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰিকে আমাৰ অসম কাকতখনেও মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নাগালেণ্ডৰ ভাৰত ম্যানমাৰ সীমান্তৰ সমীপৰ ম্যানমাৰৰ সীমান্তৰ ভিতৰত কালি পুৱতি নিশা NACNIMৰ শিবিৰত বৃহৎ পৰিমাণৰ ড্ৰোনৰে আক্ৰমণ চলোৱাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। হিমাশ্ৰী বড়োৰ ন্যায় প্ৰদান আৰু নাৰী সুৰক্ষাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি মমবাতিলৈ সমদল কৰাৰ বাতৰিক অসমীয়া খবৰ আৰু নিয়মীয়া বাৰ্তা আদি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ নিৰুপমা বৰঠাকুৰ। ভাৰতৰ অনমোল খাৰ্বে তুৰ্কীয়ে আন্তঃৰাষ্ট্ৰীয় চেলেঞ্জ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ জয় কৰিছে। খেলুৱৈগৰাকীয়ে ফাইনেলত আকৰ্ষী কাশ্যপক 21-11, 21-14 পোনপটীয়া গেমত পৰাস্ত কৰে। এয়া হৈছে অনমোলৰ তৃতীয়টো আন্তঃৰাষ্ট্ৰীয় ছিনিয়ৰৰ খিতাপ দখল। ইপিনে পুৰুষৰ ডাবল শিতানত ভাৰতৰ সুৰজ গোৱালা আৰু নিকোলাছ ৰাজে ৰাণাৰ চাপত সন্তুষ্ট থাকিবলগীয়া হয়। ভাৰতীয় যুটীটো ডেনমাৰ্কৰ উইলিয়াম ক্ৰাইগাৰ বো আৰু ৰাছমুছ এছপাৰ্চেনৰ হাতত ফাইনেলত 14-21, 19-21 গেমত পৰাস্ত হয়।

সদৌখন মতক যুৱ ছাত্ৰ সন্মিলনৰ চিৰিংহোলা আঞ্চলিক সমিতিৰ উদ্যোগত ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ সোঁৱৰণত আয়োজিত আমন্ত্ৰণমূলক দিবানৈশ প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ যোৱা নিশা সামৰণি পৰে। প্ৰতিযোগিতাৰ চূড়ান্ত খেলত তিমনা ফুটবল ক্লাবে ডিব্ৰুগড় ৰেলৱে একাদশক 3-0 গলত পৰাজিত কৰে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 21 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, নাগালেণ্ড, মিজোৰাম, মণিপুৰ আৰু মেঘালয় তথা অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। 2030 চনৰে অসমৰ চৰকাৰী প্ৰশাসনিক ব্যৱস্থা যুৱ প্ৰজন্মই পৰিচালনা কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। নৱৰাত্ৰিৰ দ্বিতীয় দিনা আজি দেৱী দুৰ্গাক ব্ৰহ্মচাৰিণীৰ ৰূপত পূজা অৰ্চনা। চেট জিপিটিৰ জৰিয়তে অসমীয়া ভাষা শুদ্ধকৈ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত অসম কলেজ শিক্ষক সন্থাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মন্ত্ৰী কৌশিক ৰায়ৰ আজি গোলাঘাট আৰু নগাঁও জিলাত কেইবাটাও বিভাগীয় কাৰ্যসূচীত অংশগ্ৰহণ। আৰু T20 ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৱেষ্ট ইণ্ডিজক ভাৰতৰ 14 ৰাণত পৰাস্ত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতেই জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: Don Marley tum lapana por nang litum karbi lun bana lunang dengalong pen lunjir arjilong ikdang lo lake akaswani dipu.
1: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
2: সলাওক সলাওক অভ্যাস সলাওক, এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয় জানি লওক, সতৰ্ক হৈ ৰওক।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে যেতিয়াই সাংবিধানিক অধিকাৰ খৰ্ব হয় তেতিয়াই আদালতে হস্তক্ষেপ কৰিব লাগে বুলি প্ৰকাশ কৰিছে। বহিৰাজ্যত মৃত্যুক আঁকোৱালি লোৱা হিমাশ্ৰী বড়ো নামৰ যুৱতীগৰাকীৰ গুৱাহাটীৰ সমীপৰ চপাইডঙৰ বাসগৃহত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ পৰিয়ালটোৰ সৈতে মত বিনিময় কৰে। ৰাজ্যৰ চৰকাৰী প্ৰশাসন ব্যৱস্থাত সম্প্ৰতি 40% যুৱ প্ৰতিনিধি আছে আৰু 2030 চনলৈ অসমৰ চৰকাৰী প্ৰশাসনিক ব্যৱস্থা যুৱ প্ৰজন্মই পৰিচালনা কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰিছে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি গোলাঘাট জিলাৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা কৰাৰ লগতে চৰকাৰী প্ৰতিষ্ঠান পৰিদৰ্শন কৰে। ৰাজ্যত খেল মহাৰণৰ তৃতীয়টো সংস্কৰণ অহা 7 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰিছে। পবিতৰা অভয়াৰণ্য কাইলৈ পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 13 অক্টোবৰৰ পুৱা অভয়াৰণ্যখন 2026-27 পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰিব। অহা বৰ্ষৰ মাৰ্চ মাহত ৰাজ্যত পৌৰসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নগৰ উন্নয়ন বিভাগক নিৰ্দেশ দিয়া বুলি মন্ত্ৰী কৌশিক ৰায়ে আজি বোকাখাতত মন্তব্য কৰে। নৱৰাত্ৰিৰ দ্বিতীয় দিনা সংযম, তপস্যা আৰু জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী ব্ৰহ্মচাৰিণীৰ পূজা অৰ্চনা কৰা হৈছে। কামৰূপ জিলাৰ আমিন গাঁৱত 10 কোটি টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰা হৈছে। জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত চলোৱা এটা অভিযানত এইসমূহ জব্দ কৰা হয়। আৰু কোকৰাঝাৰ জিলাৰ বানৰগাঁও মিনি ষ্টেডিয়াম আৰু খাগ্ৰাবাৰী খেলপথাৰত আজিৰে পৰা 15 অক্টোবৰলৈ BPFৰ উদ্যোগত কোকৰাঝাৰ যুৱ মহোৎসৱ অনুষ্ঠিত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 বজাত। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, বহিঃৰাজ্যত মৃত্যুক আঁকোৱালি লোৱা হিমাশ্ৰী বড়োৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহায্য ঘোষণা, ৰাজ্যৰ কেইবাখনো জিলাত আজি সেৱা সংকল্প অভিযানৰ অধীনত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ অব্যাহত, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনাত যন্তৰ মন্তৰৰ পৰিৱৰ্তে দিল্লীত তিনিটা নতুন প্ৰতিবাদস্থলীৰ স্থান নিৰ্ধাৰণ আৰু চিৰাং জিলাত আজিৰে পৰা চাৰিদিনীয়া যুৱ মহোৎসৱ। নমস্কাৰ, বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। বহিঃৰাজ্যত মৃত্যুক আঁকোৱালি লোৱা হিমাশ্ৰী বড়ো নামৰ যুৱতীগৰাকীৰ গুৱাহাটীৰ সমীপৰ চপাইডঙৰ বাসগৃহত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ পৰিয়ালটোৰ সৈতে মত বিনিময় কৰে। শোক সন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে যুৱতীগৰাকীৰ মৃত্যুৰ ঘটনাক লৈ পৰিয়ালৰ লগতে ৰাইজৰো সন্দেহ আছে, সেয়েহে অসম আৰক্ষীৰ মহাপৰিদৰ্শকৰ নেতৃত্বত এটা দল তদন্তৰ বাবে অন্ধ্ৰপ্ৰদেশলৈ প্ৰেৰণ কৰা হৈছে। তেওঁ লগতে হিমাশ্ৰী বড়োৰ আৰ্থিকভাৱে অনগ্ৰহৰ পৰিয়ালটোক চৰকাৰে অৰ্থ সাহায্য আগবঢ়াব বুলিও উল্লেখ কৰে। তেওঁ এই ঘটনাৰ আঁৰৰ সত্য পোহৰলৈ অহাৰ বাবে চলোৱা তদন্তত চৰকাৰে গুৰুত্ব আৰোপ কৰা বুলি প্ৰকাশ কৰে।
1: বিশাখাপট্টনমত সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ আমাৰ হিমাশ্ৰী বড়োৰ মৃত্যু হয়। পৰিয়াল বা ৰাইজৰ সন্দেহো আছে গোটেই ঘটনাটোক লৈ। অসম পুলিচৰ IGP আমি তালৈকে পঠিয়াইছোঁ গোটেই ঘটনাটো তদন্ত কৰাৰ বাবে। আজি মই শোক সন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰিলোঁ, সমবেদনাও জনালোঁ। ইতিমধ্যে মই ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুলৈকে চিঠিও লিখিছোঁ যে এই ঘটনাটো তদন্ত হ'ব লাগে আৰু মই খবৰো লৈ থাকিম যাতে ঘটনাটো তদন্ত হ'ব পাৰে। আজি মই চপাইডাঙলৈকে আহি আমাৰ শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনালোঁ।
0: ইপিনে হিমাশ্ৰীৰ মৃত্যুৰ উচিত তদন্ত তথা ন্যায় বিচাৰি UPPLৰ সাংসদ প্ৰমোদ বড়োৱে ৰেল মন্ত্ৰালয়, গৃহমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে। তদুপৰি ৰেল আৰক্ষী, ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, মুখ্যমন্ত্ৰী ডঃ শৰ্মাকো এই ঘটনাৰ উচিত বিচাৰৰ বাবে দাবী জনোৱা হৈছে। এই অনুসৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে বুলি শ্ৰীবড়োৱে প্ৰকাশ কৰে। অহা বছৰ এপ্ৰিল মাহত ৰাজ্যৰ বনাঞ্চলত পৰীক্ষামূলকভাৱে 1.5 কোটি থলুৱা ফল মূলৰ গছৰ পুলি ৰোপণ কৰা হ'ব। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নলবাৰী জিলাত সেৱা সংকল্প অভিযানত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে। শ্ৰীবৰুৱাই কয় যে নদীৰ পাৰৰ চৰচাপৰিত গছপুলি ৰোপণৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা কৰিছে। সমাগত দিনত শিলবাৰী কঢ়িওৱাৰ দৰে কামসমূহ ৰাজ্য চৰকাৰৰ আন বিভাগক অৰ্পণ কৰা হ'ব আৰু বন বিভাগে কেৱল গছপুলি ৰোপণ আৰু ৰাজ্যত সেউজীয়া বাতাবৰণ গঢ়াত গুৰুত্ব আৰোপ কৰিব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে নলবাৰী জিলাত যোৱা 17 ছেপ্টেম্বৰৰ পৰা ৰূপায়িত হৈ থকা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে জিলাখনৰ বিভিন্ন বিভাগৰ অধীনত বহু আঁচনিৰ সুবিধা ৰাইজৰ দুৱাৰদলিত আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে। এই সেৱা সংকল্প অভিযানৰ অধীনত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি ঘগ্ৰাপাৰাৰ পৰা বানেকুচিলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতি আৰু ঘাইপথৰ মাজৰ অংশত গছপুলি ৰোপণৰ কামৰ শুভাৰম্ভ কৰে। এই উপলক্ষে মিলনপুৰত আয়োজিত সভাত অংশগ্ৰহণ কৰি শ্ৰীবৰুৱাই কয় যে সেৱা সংকল্প অভিযানৰ লগত সংগতি ৰাখি ৰাইজৰ প্ৰতি উৎসৰ্গিত বিভিন্ন আঁচনিসমূহৰ সুবিধা ৰাইজে সহজে লাভ কৰাৰ ব্যৱস্থা কৰা হৈছে। সেৱা সংকল্প অভিযানৰ অধীনত কামৰূপ মহানগৰ জিলাৰ আশাকৰ্মী আৰু আশা ছুপাৰভাইজাৰসকলক আজি সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আশাকৰ্মী আৰু আশা ছুপাৰভাইজাৰসকলে আগবঢ়োৱা সেৱাৰ আনুষ্ঠানিক

0: প্ৰতিস্বৰূপে 120গৰাকী মহিলাক 1,000 টকাৰ এককালীন প্ৰেৰণামূলক আৰ্থিক সাহায্য আৰু মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ থকা মানপত্ৰ প্ৰদান কৰা হয়। সেৱা সংকল্প অভিযানৰ অংশৰূপে আজি ধেমাজি জিলাৰ 3টা বিধানসভা সমষ্টিত আশাকৰ্মী আৰু তত্বাৱধায়কসকলৰ মাজত এককালীন উদগনিমূলক ধনৰাশি আৰু প্ৰশংসাপত্ৰ বিতৰণ কৰা হয়। জিলাখনৰ মুঠ 777গৰাকী আশাকৰ্মী আৰু 62গৰাকী আশা ছুপাৰভাইজাৰক প্ৰত্যেককে 1খনকৈ প্ৰশংসাপত্ৰ আৰু 1,000 টকাকৈ চেক বিতৰণ কৰা হয়। জিলাখনৰ জোনাই সমষ্টিৰ বাবে চিমেণ্ট চিচি টঙানী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ চৌহদত, চিচি বৰগাঁও সমষ্টিৰ বাবে চিলাপথাৰ দৈপল চৌহদত আৰু ধেমাজি সমষ্টিৰ বাবে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত এই কাৰ্যসূচী অনুষ্ঠিত হয়। যোৰহাটতো আজি এই কাৰ্যসূচীৰ অংশ হিচাপে PM পোষণ আঁচনিৰ অধীনত ছাত্ৰ ছাত্ৰীসকলক পুষ্টিকৰ আহাৰ যোগান ধৰা হয়। টিয়কৰ বিধায়ক বিকাশ শইকীয়াই ৰান্ধনী তথা সহায়িকাসকলৰ হাতত আনুষ্ঠানিকভাৱে চেক আৰু প্ৰশংসাপত্ৰ বিতৰণ কৰে। অনুষ্ঠানত টিয়ক সমজিলা আয়ুক্ত মগেন নৰহ, জিলা পৰিষদৰ সদস্য ৰূপক শইকীয়া, PM পোষণৰ জিলা আঁচনিৰ পৰিচালক পাৰ্বিন চুলতানা আদিৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মৰিগাঁও জিলাতো সেৱা সংকল্প অভিযানৰ অধীনত আজি জিলা পৰ্যায়ৰ কুইজ, চিত্ৰাংকন আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।
1: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ অব্যাহত আছে। প্ৰৱাসী অসমীয়া ভাস্কৰজ্যোতি দত্তৰ এই গোচৰৰ সাক্ষ্য প্ৰদান কৰি আজি সম্পূৰ্ণ নহল। নেটৱৰ্কৰ সমস্যাৰ বাবে আদালতৰ কাম কাজ নিৰ্ধাৰিত সময়ত আৰম্ভ কৰিব নোৱাৰাৰ বাবে প্ৰৱাসী অসমীয়া দত্তৰ সাক্ষ্য গ্ৰহণ সম্পূৰ্ণ নোহোৱাত কাইলৈ পুৱা 10:30 বজাত পুনৰ আদালতত হাজিৰ হবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আদালতত অন্য 8গৰাকী প্ৰৱাসী অসমীয়াই সাক্ষ্য প্ৰদান কৰিছে। ইফালে প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰত অভিযুক্তই জামিন লাভ কৰা আৰু ন্যায় প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অভিযোগত আজি সোণাপুৰৰ জুবিন ক্ষেত্ৰত শিল্পীগৰাকীৰ পৰিয়াল আৰু অনুৰাগীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই সন্দৰ্ভত চৰকাৰ তথা কাৰ্যপালিকাৰ ভূমিকা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ন্যায়ালয়ৰ কাৰ্যপৰিধিত চৰকাৰ অথবা কাৰ্যপালিকাৰ কৰণীয় নাথাকে। উচ্চ ন্যায়ালয়ৰ অথবা উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰত চৰকাৰে মন্তব্য কৰিব নোৱাৰে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে ফাষ্ট ট্ৰেক কোৰ্টে কৰি থকা কামৰ ভিত্তিত অচিৰেই গোচৰটোত ন্যায় পোৱা হ'ব বুলি চৰকাৰ আশাবাদী।
2: উচ্চতম ন্যায়ালয়ৰ যিকোনো সিদ্ধান্তক আমি চৰকাৰভাৱে তাৰ ওপৰত আমি কমেণ্ট দিব নোৱাৰোঁ, কিন্তু মই এটা কথা জানো যে ফাষ্ট ট্ৰেক কোৰ্টে যি ধৰণে ঘটনাটো তদন্ত কৰিছে, প্ৰায় প্ৰতিদিনে বিচাৰ কৰিছে আৰু এবছৰ 11 মাহ 12 মাহ 13 মাহ পৰ্যন্ত আদালতে কোনো অপৰাধীক জামিন দিয়া নাই। গতিকে আমি নিশ্চিতভাৱে আশাবাদী যে ফাষ্ট ট্ৰেক কোৰ্টত সুন্দৰ ন্যায় এটা আমি পাবলৈ সক্ষম হ'ম।
1: গৃহ মন্ত্ৰালয়ে জাৰি কৰা এটা নিৰ্দেশনা অনুযায়ী দিল্লীৰ অনুমোদিত প্ৰতিবাদস্থলী যন্তৰ মন্তৰক বিক্ষোভ আৰু ধৰ্ণাৰ বাবে অযোগ্য ঘোষণা কৰি দিল্লী আৰক্ষীয়ে ইয়াৰ পূৰ্বৰ অনুমোদন প্ৰত্যাহাৰ কৰিছে। ইয়াৰ বিকল্প হিচাপে দেশৰ ৰাজধানী চহৰখনত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ 3টা নতুন স্থান নিৰ্ধাৰণ কৰা হৈছে। আজি জাৰি কৰা এই নিৰ্দেশনাটোত এখন বিশেষ সমিতিৰ পৰামৰ্শৰ ভিত্তিত এই সিদ্ধান্ত লোৱা হৈছে। এই নিৰ্দেশনাত পুৰণি দিল্লীৰ ৰামলীলা ময়দান, পূব দিল্লীৰ CBD গ্ৰাউণ্ড আৰু উত্তৰ দিল্লীৰ বুৰাৰী গ্ৰাউণ্ডক প্ৰতিবাদৰ কাৰণে অনুমোদিত স্থান হিচাপে উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে যন্তৰ মন্তৰৰ পৰা এই স্থানসমূহ 3 কিলোমিটাৰ, 13.5 কিলোমিটাৰ আৰু 44 কিলোমিটাৰ দূৰত্বত অৱস্থিত। নতুন স্থানসমূহত প্ৰতিবাদ অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় নীতি নিয়ম পৃথকভাৱে প্ৰকাশ কৰা হ'ব বুলি দিল্লী আৰক্ষী আয়ুক্ত অনুৰাগ কুমাৰে জাৰি কৰা নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে যন্তৰ মন্তৰত শান্তিপূৰ্ণ প্ৰতিবাদৰ অনুমতি সংক্ৰান্তত CJP আৰু দিল্লীৰ আৰক্ষীৰ মাজত চলি থকা সংঘাতৰ মাজতে আৰক্ষীয়ে এই নিৰ্দেশনা জাৰি কৰিছে। ইফালে নিৰ্বাচন আয়োগ আৰু মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে CJP আৰু বিৰোধীৰ উদ্যোগত হ'বলগীয়া পদযাত্ৰাৰ পৰিপ্ৰেক্ষিতত ৰাজধানী চহৰখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। দেৱী দুৰ্গাৰ শাৰদীয় আৰাধনাৰ বাবে ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰাৰে কালিৰে পৰা নৱৰাত্ৰি পূজা আৰম্ভ হৈছে। আজি নৱৰাত্ৰিৰ দ্বিতীয় দিনা দেৱীক ব্ৰহ্মচাৰিণীৰ ৰূপত পূজা কৰা হৈছে। সংযম, তপস্যা আৰু জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী ব্ৰহ্মচাৰিণীৰ পূজা ৰাজ্যৰ বিভিন্ন প্ৰাচীন দৌল দেৱালয়সমূহত যথাবিহিত ৰীতি নীতিৰে সম্পন্ন কৰা হৈছে। কালি নৱৰাত্ৰিৰ প্ৰথম দিনটোত দেৱীক শৈলপুত্ৰী ৰূপত আৰাধনা কৰা হয়। কাইলৈ দেৱীক চন্দ্ৰঘণ্টাৰ ৰূপত পূজা কৰা হ'ব। ইয়াৰ পাছত কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী ৰূপত শক্তিৰূপিণী মা দুৰ্গাৰ পূজা কৰা হ'ব। আনহাতে শুকুৰবাৰে ষষ্ঠীৰ সন্ধিয়া দেৱীক অকাল বোধনৰ বাবে বেদীত প্ৰতিষ্ঠা কৰা হ'ব।

0: কালৰাত্ৰিৰ মহাষ্টমীত মহাগৌৰী আৰু মহানৱমীত সিদ্ধিদাত্ৰী ৰূপত দেৱী দুৰ্গাক পূজা কৰাৰ পাছত দশমীত দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হ'ব। ধৰ্মীয় বিশ্বাস অনুসৰি এইবাৰ দেৱীয়ে ঘোঁৰাত আগমন কৰিছে আৰু নৌকাৰে গমন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ নাহৰকটীয়া বহুমুখী ক্ৰীড়া প্ৰকল্প কাইলৈ আনুষ্ঠানিকভাৱে মুকলি কৰিব। এই প্ৰকল্পত আন্তঃৰাষ্ট্ৰীয় মানসম্পন্ন ছুইমিং পুল, ক্ৰিকেট ষ্টেডিয়াম, ফুটবল আৰু এথলেটিকছৰ অত্যাধুনিক সা সুবিধা আছে। কাইলৈৰ অনুষ্ঠান ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ লগতে মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিমল বৰাসহ বিধায়ক তৰংগ গগৈ উপস্থিত থাকিব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ৰাজ্যৰ প্ৰতিখন জিলাতে কাইলৈৰ পৰা 31 অক্টোবৰলৈ জনজাগৰণ সমদল অনুষ্ঠিত হ'ব। মহানগৰী বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী অনুষ্ঠানত অনুষ্ঠিত এখন সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই কথা ঘোষণা কৰে। তেওঁ কয় যে এই সমদলৰ জৰিয়তে ৰাজ্য কংগ্ৰেছ দলৰ সংবিধান বিৰোধী কাম কাজৰ বিৰুদ্ধে সজাগ কৰিবলৈ চেষ্টা কৰা হ'ব। কংগ্ৰেছ দলে সাংবিধানিক প্ৰতিষ্ঠানসমূহক ভাবুকি প্ৰদান কৰি সমগ্ৰ দেশতে অস্থিৰ পৰিস্থিতিৰ সূচনা কৰিছে বুলি শ্ৰীশইকীয়াই মন্তব্য কৰে। তেওঁ কয় যে দুৰ্গোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথম পৰ্যায়ত 7টা স্থানত যুৱ শক্তিৰ দ্বাৰা এই সমদল অনুষ্ঠিত হ'ব। খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি কলিয়াবৰ ধন ক্ৰয় কেন্দ্ৰটো পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে কৃষক আৰু কলিয়াবৰ সমষ্টিৰ দুৱাৰবাগৰী সমবায় সমিতিৰ সদস্যসকলৰ সৈতেও মন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰে। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আজি 17 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু ধীৰাজ গোৱালা উপস্থিত থাকে। আজিৰ অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত কৃতিত্ব অৰ্জন কৰা চিকিৎসা মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক বঁটা প্ৰদান কৰা হয়। লগতে মহাবিদ্যালয়খনৰ মুখপত্ৰ জীপাল উন্মোচন কৰা হয়। বাতৰিৰ পৰৱৰ্তী অংশ শুনক জিন্তিৰাণী ডেকাৰ পৰা।
1: মৰিগাঁও জিলাত আজি জিলা লোকপিয়ল পুথি প্ৰস্তুতকৰণ আৰু লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰস্তুতি সন্দৰ্ভত এদিনীয়া জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। লোকপিয়ল সম্পৰ্কীয় কাৰ্যকলাপসমূহ সুচাৰুৰূপে পদ্ধতিগতভাৱে আৰু ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ বাবে জিলা পৰ্যায়ৰ বিষয়া কৰ্মচাৰী তথা ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মকৰ্তাসকলৰ প্ৰস্তুতি অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে এই প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচীত জিলাখনৰ ৰাজচক্ৰসমূহৰ ভাৰপ্ৰাপ্ত বিষয়া তথা চক্ৰ বিষয়া, মৰিগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া আৰু জিলাখনৰ ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে। ৰাজ্য চৰকাৰৰ লোকপিয়ল সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক সপ্তৰাজ দাসে প্ৰশিক্ষণ প্ৰদান কৰে। তেওঁ জিলা লোকপিয়ল পুথি প্ৰস্তুতকৰণৰ লগতে লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰয়োজনীয় পদ্ধতি আৰু প্ৰস্তুতি সন্দৰ্ভত বিস্তৃতভাৱে আলোকপাত কৰে। আজিৰ কাৰ্যসূচীত মৰিগাঁৱৰ অতিৰিক্ত জিলা আয়ুক্ত ডঃ নীলাক্ষী বৈশ্যও উপস্থিত থাকে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগে ৰংঘৰ প্ৰেক্ষাগৃহত সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰে। শিক্ষা, গৱেষণা আৰু শৈক্ষিক সেৱাৰ ক্ষেত্ৰত বিভাগটোৱে গৌৰৱময় যাত্ৰা স্মৰণীয় কৰাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচীৰে সোণালী জয়ন্তী উদযাপনৰ পৰিকল্পনা কৰা হৈছে। আজিৰ অনুষ্ঠানত আৰম্ভণিতে বিশ্ববিদ্যালয়ৰ পতাকা আৰু জীৱ বিজ্ঞান বিভাগৰ সোণালী জয়ন্তীৰ পতাকা বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱাল আৰু উদযাপন সমিতিৰ সভানেত্ৰী অধ্যাপিকা দীপশিখা বৰাই উত্তোলন কৰে। মত বিনিময় কাৰ্যসূচীৰ আয়োজন কৰা হয়। কামৰূপ জিলাৰ আমিনগাঁৱত 10 কোটি টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰা হৈছে। জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত চলোৱা এটা অভিযানত এই সামগ্ৰীসমূহ জব্দ কৰা হয়। মিজোৰামৰ পৰা নামনি অসমৰ জিলাসমূহলৈ সৰবৰাহৰ পৰিকল্পনাৰে এই নিচাযুক্ত সামগ্ৰীখিনি অনা হৈছিল। এই ঘটনাৰ সৈতে জড়িত মহম্মদ হাকিম দেৱানক আৰক্ষীয়ে আটক কৰিছে। চিৰাং জিলাৰ কাজলগাঁৱৰ আলাইখুংৰি পথাৰত আৰু বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আজিৰে পৰা 4দিনীয়া কাৰ্যসূচীৰে যুৱ মহোৎসৱৰ আয়োজন কৰা হৈছে। এই মহোৎসৱত সাংস্কৃতিক সমাৰোহ, বিভিন্ন খেল প্ৰতিযোগিতা, সাহিত্য সংস্কৃতি প্ৰতিযোগিতা আদি অনুষ্ঠিত হ'ব। বিটিচিৰ যুৱ প্ৰজন্মৰ মাজত একতা, ভাতৃত্ববোধ, সমন্বয় আৰু সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যেৰে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। বিটিচিৰ কাৰ্যবাহী সদস্য তথা চিৰাং জিলাৰ বিপিএফৰ সভাপতি জেমছ বসুমতাৰীয়ে আলাইখুংৰি পথাৰত দলীয় পতাকা উত্তোলনেৰে যুৱ মহোৎসৱৰ শুভাৰম্ভ কৰে। বিধায়ক পানীৰাম ব্ৰহ্মই যুৱ মহোৎসৱৰ পতাকা উত্তোলন কৰে। আনহাতে বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত বিটিচিৰ কাৰ্যবাহী সদস্য ধীৰাজ বৰগৈয়াৰীয়ে যুৱ মহোৎসৱৰ শুভাৰম্ভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বহিঃৰাজ্যত মৃত্যুক আঁকোৱালি লোৱা হিমাশ্ৰী বড়োৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহায্য ঘোষণা। ৰাজ্যৰ কেইবাখনো জিলাত আজি সেৱা সংকল্প অভিযানৰ অধীনত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ অব্যাহত। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনাত যন্তৰ মন্তৰৰ পৰিৱৰ্তে দিল্লীত

তিনিটা নতুন প্ৰতিবাদস্থলী নিৰ্ধাৰণ আৰু চিৰাং জিলাত আজিৰে পৰা চাৰিদিনীয়া যুৱ মহোৎসৱ। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।